0: गिलास तुम कुफा भी
1: सूतु सूत सान ने रजगल मंदे मंदी तुम मत आकाश के आराम पिछले कम से दिन तुम चुकला रहे म्याना का तीन म्याना का काम रहे तीन म्याना के अनु ना फिक्री जानी जलू रिस के जान को risque
2: ele fianakaviana zany mahazoto sa hoana tsara le tianareo ampiakana tena mbola tsy nahenao zany
3: le zoto zany le ohatrany hoe mitety a madagasikara zao nalalako an'le zoto tonga taty de zay nafantarako hoe zoto izy tsisy mahafitilatsany zoto de zoto zany zay le zoto zoto fianakaviana dimianaka ry zareo tonga taty de voalasa zo izy am'izao sa tsy mbola lasa tsy haiko na izy endriko za zany mampahery anazy hoe andriamanitra ny mampitaha anazy eraky zay ta tanjona tongavany
4: fianakaviana zoto le olona nandeha tongotra avy any Diego nakany Tiriara dia miverina any Diego araka ny faniriny hoe te hitety amin'ny Madagasikara dia zotony mihitsy zany ie fankeherezana ho azy ireo dia mahafinaritra ny ataonareo a fa tena hoe makafy tokoa anty losy mamitsika ity izay tena hoe tsy manantsahaly ity izany e tsy mitovy ny any ivelany fa manana ny antsika manokany tsika
0: saotra tomboko lahy saotra tomboko vavy.